0: ধন্যবাদ।
1: মানে আনতে দেবে দোয়াবা রেডিও দে টিমে কবি দরবার দেবে পেশ হয়ে সারে কবিয়া দা বহুত বহুত ধন্যবাদিয়াঁ জিনা নে আপনে কিমতি সময়ান দে বিচো সমা কড কে সাডে দোয়াবা রেডিও দে শ্রোতিয়ান নু নবাজিয়া তে আস করদে হাঁ কে সদা হি ও এসে তরহ সানু সহযোগ দিন্দে রহনগে তে আনত দে বিচে ਹਰਵੰਸ਼ ਸਿੰਘ ਵੱਲੋਂ ਇੱਕ ਵਾਰ ਫੇਰ ਸਾਰੇ ਸਰੋਤਿਆਂ ਨੂੰ ਤੇ ਸ਼ਾਇਰ ਦੋਸਤਾਂ ਨੂੰ ਆਦਾਬ ਨਮਸਕਾਰ ਸਤਿ ਸ਼੍ਰੀ ਅਕਾਲ ਕੁਦਰਤ ਖੈਰ ਕਰੇ ਅਲਵਿਦਾ ਪਿਆਰੇ ਦੋਸਤੋ ਆਮੀਨ।